0: এতক্ষণ বটুক নন্দীর পরিবেশনায় শুনলেন গিটার বাদন। আকাশবাণী শিলচর, আমাদের প্রথম অধিবেশন এখানেই শেষ হল। দ্বিতীয় অধিবেশন শুরু হবে যথারীতি বিকেল 5টায়। স্টুডিওর ঘড়িতে এখন সময় বেলা 3টে।
1: समाप्त होता है कार्यक्रम सदाबहार नगमे। आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा देश की सुरीली धड़कन। थोड़ी ही देर में प्रस्तुत होगा कार्यक्रम मन चाहे गीत।

0: जब खोनारे बनिया होना डेविड खावर मजा खुशौने खारम मासे खोनारे नाम
1: मासे खुशौ नाम माने खंखाय जों बजों साइंस बाखाले खाइफ्लुं खाइफ्लुं गिनि खालाय खाने मासे गाथाय सिनो दं लाय खाने साइंस बाखाले मासे मिसिय मिसिके दुखसै खाने आंय खना बनि सेना आपटे के दुखला बन सेना आपटे बुके बायनि लाप खाने आना ओय नले सारा फाइटर से गया दं बा यो मिसिबके दटाय बाय ठिकाने मियुं के ठिकाने ओय मियुं गिला फालवान सेरा एक दटाय पना ठिकाने मियुं ठिका ओ आंदे ब्लाइया एबे देवांका आंदे ब्लाइया ठिकाने মানে গড়াই কাঠে নাই গড়াই গড়াই নিলে খাইবার অবি যা বোকে ডোটাই বোলে কাছে বি নিজে দেবী নিলে খাইবার অবি বানি ঠিক আছে গড়াই ঠিক আছে আনে ব্লাইয়া ওটা দেবাং খা আনে আনে দাও খাইছি ঠিক আছে খাইছি এক নিলে কাছে বি যা নিলে ওকে কিসব খুলে বাইব না ঠিক আছে আনে বদং জোনা আনে ব্লাইয়া আনে ব্লাইয়া আনে কাছে বি কই দে নি ঠিক আছে থাঙা খানে খাইছি গো মাঝে খুশং ঝালা থাইজুলি আমরা টিটে থাইজুলি আমরা মানে মাসে গেটে একলে পাত্তর মাইখানে পাত্তর কে ডিকুইলি আমরা মাসি বৌ মিশিবিলাক খায়ো তিতি বৌ মিশিবকে খায়ো বাল লেম্পাৰ বৌ মিশিব বগৰঙা নাই কেনে ফাইজি গৈ লেম্পাবা এনে বৌ মিশি ঠিকানে বা নিনি ইলি এই যাবা নিনি ইলি ঠাঠেৰে এনেকে আংদিনি আন ৰাজমেলা লাংফা নাংঠিডাল লাংফা কানে